0: gergen kwatin das kuinjina nam na ni khrin ti tgla khin ti jam tsang ni tena tskwa kar tsana tsa zin ni kodon hor tsak ker tsa zin ni tsuk na no khani jip shani torem na no jo a tsig na yin se kono jam tsent ten otang an yang ba khana nyen ja khang gur khana kho kho ksana na mar ji seman zin ji tsig zin ma ur khang do ji tsuz gin se kono jam tsent ten ji gen tarak tam ka cha shana tsuz gon da ja hena khuz gon ti jam tsang ngi she ba tsik tsik sim jo jo ndo tsik sim ngo sim jo jo na da chu tkren ji or ji shi ya ji jang nyen ja kwa ma kar ur tang a ji kon ni se kono jam tsent ten yan ji ta ja shi de lo
1: རྒྱལ གྱི དང མ སར བར དམ པའི ཁཏམ གྱི ལང ཚོ
2: རྒྱལ གྱི དེན པ ཁྲོམ རེ ཟ པའི ངག གར གྱི ཚལ
1: རྒྱལ གྱི རང དང རྩི བའི ཁྲོལ བའི ཁཡན གྱི ཆོ པ
2: རྒྱལ གྱི ཤང ཁམ ལྷན རག ཟལ བའི ཁྲོམ ཆིན དར ར
1: ཁྲོམ ཆིན དར ར
3: Yaar tsedin ki sankalan ji tena kongni nga tsi lan chik ta shpa ka potkumi wo chi tan hui dan shin dan dar shkab dhamba ge khab dhamba di nyam go ronyong zik nir. Tena shabni namba tso ge manla chab tang yang jin nyik shi api ka khag ma shi tso shi par san ro shi.
4: Di.
0: Ya lon tume la che chik la da gu ne.
4: Ma shi chu.
0: Ma shi chu. Ma shi chu chik la da gu ne.
4: Ma shi chu ta da ji me li da. ওল কাংচা ইক মাস চুতা ছমরেরি নঙ্গ মাগজেরিয়া
0: ও তজু মুমা মঞ্জ মেক
4: ইয়া তজু মঞ্জ মেক জু জিনো তিনা চুতারান থাক মে নমনা
0: নেতা মাস চুতো পাইনা তা মারসেন মারিয়া
4: ও মা তালি তুলান জু গুনু মগিব জুলিন জু গুনু কোসা ইয়ান তনি গুনু গংচা মঙ্গা তের গুনু নি তিনা সরে জিনা ওল কাংচা ইক মাস চুরে
0: আখির কো মা ছজে চুবগে মুমনিনা
4: আ চিতিরা Tere nga nam luk sar chi gu chakhi nimu uka gayang chim sosu na glalim karti yi changir laga zungi gdankir shab kina nivdayo tira kumji menu sir
0: Masha chura, janji na chandu yin kukumo
4: Losi cha tichin khchiku che yi Tere jingin soyi nang nera chim kangu chimli linu sir
0: Nga chu Masha chura, chimli mali na chichi nyinga
4: Shukwi mkwa masang kune gogun jimun jo la gayang anginu sir
0: Nga chu Masha chura Chichu thongre na ma thona ma langa?
4: Khay ngu ma ma chak kongne Sangu siwa khtori shang khan jo no sari
0: Nga chu ma shi chure Chichu anyali de tanga nga chu manjwa?
4: Arangu nirti jamur nyamto Ozu karu shigi Ndramar seru le no sari
0: Nga chu ma shi chure Oma ma shi gna chichu zamba sashi kumela?
4: Ndi chidak Chachin tsangra ma zama Choni shansam jagdali no sari
0: Nga chu ma shi chure Ndrarig ma lo na Chichu mga chichu togo khasona?
4: Khaa! Lolo na sewe yanyore ndombu nzimgibsi chimtsang shiki tangi chimtsi ndrigimtan yongan jiginu siri.
0: Nga chu maashi chula re?
4: Are, maashi chuli. Adi chimtsang lala maashi vzangmu nzomsong na maashi yongzog chimti maagzi inan dhanda. Shivka tina maawa chawu inan dhanda. Ta aami suzi ka naami suzi. ਉਮੀਨ ਤੋਂਜ਼ੀ ਕੇ ਸ਼ਮੀਨ ਤੋਂਜ਼ੀ ਨਾ ਤਾਂ ਉਹ ਮਾਰੋ ਜਿਗ ਦੋ ਨਾ ਰਚੀ ਖਾਨੂਨਜ਼ ਕੀ ਤੋਂਜੋ ਤੇ ਤੁਮ ਮੈ ਗੋ
0: ਦਾਸ ਸਿਖਨੇ ਵਾ ਕੋ ਜਿਗ ਜਿ ਮੈ ਸੋਨ ਮਨਾ ਦਾ ਛਾਗੜਾ
4: ਆ ਲੋਂਤੇ ਆਂਚੇ ਮੀ ਮਾਸ ਚੋ ਤੋ ਪਾਈ ਗ ਨਾਮਾ ਚਿਗ ਨਾ ਚੂੰ ਆਰਜਿਲ ਚਿਗ ਨਾਮਾ ਚਿਗ ਚੋ ਚੀ ਯਾਰਬ ਜਿਗ ਨਾ ਚੋਰਜੀ ਟੇਲੀ ਮਾਰਾ ਮਾਰ ਦੰਗ ਰੋ
0: ਤੇ ਚੀ ਹਤੇ ਨੂਰਾਂ ਡਕਰਾ ਨੀ ਸ਼ੇ ਨੂਰਾ ਦੇਂਗ ਮੋ
4: ਮੀ ਇੰਦਗੀ ਫਤਾ ਨਾ ਚੂ ਕਗਿੰ ਦਕ ਤਾਂ ਇਹ ਰਾਗ ਨਾਮ ਨੀ ਜ਼ੂ ਤੋ ਤੁਲੀ ਮਾਸ ਚੋ ਤੋ ਪਾਸ ਗਿਨਾ ਦੋ ਕੋਕ
0: ਅਨਾ ਨੀ ਚੀ ਮਾਸ ਚੋ ਚੀ ਤੋ ਪਾ ਯੋਕ
4: ਨਖਮੋ
0: Nagmo.
4: Ale. Nagmo mangsani jamku. Omura ungli jilmach. Ma omu charna rangra lorna thum che omu ni gab noxtilme. Jangu ma ma aftal yon.
0: He, ngizi ngoma to paz gi yon nan dola.
4: A ko pa yon ma sapa ga pu tan khuir.
0: Ma shi chu rgum nyen so tina. Sapa ga pu khuta ni shong lon lon zin sa ko mu.
4: Khasi to se. Yen gup chu chung chui nang ni ma shi chu chun cha jer de mi nu tan hui ri ya
0: ma shi chu thong chung nu so jing ge sam du ni wa ri ya
4: a so jing ge sam du ni wi khi chi nu ni wo ge ma shi chu che chu ge go ni chung nu de ng ra yang ma shi chu rang tang na ra chun chang ge chung yo ge ra
0: rang tang na chun chi zo ge
4: ga ba ya thu ni wi li mi ri ge ma yi mi nu da la chi ri tan chui cha chin che la ga sung ge sung ge ma shi chu yar gu ri nu da yang chan ge ri
0: chi chi de ਮਾਸ਼ ਚੋ ਯਾਰ ਗੁਜ਼ਰੇ
4: ਆ ਤਮਨਾ ਮਾਸ਼ ਚਿਗਾ ਮੋਰਗੂ ਤੋ ਚੋ ਤੋ ਨਾ ਮਾਗੂ ਨੰਗ ਮਾਸ਼ ਤਾ ਆਂ ਜੋ
0: ਚਿਗਾ
4: ਆ ਤਾਰੋਂ ਚਿਸਗਾ ਸੇਕ